0: छाया गीत में दिल और दिमाग का सुर।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। 18 বছৰ ঊৰ্ধৰ ব্যক্তিক এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰকাশ। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব।
2: ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGA ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এছেট এটাও যাতে ক্ৰিয়েট হয়। এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছো। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VVG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম।
1: ডঃ শৰ্মাই কয় যে আঁচনিখনৰ অধীনত প্ৰতিখন পঞ্চায়তে প্ৰায় 1 কোটি টকাকৈ লাভ কৰিব। তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব।
2: অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰ

0: বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গলেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব।
1: মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেচনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেচনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। বাজেট অধিৱেশনৰ পাছত আগষ্টৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো পুনৰ ৰূপায়ণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহন বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখনত নিয়মীয়া উৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ু সেনা বাহিনীৰ 5 জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্ব মঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে। এই সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ ছৈকত আলী আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰৰ এখন গেলামাল দোকানত তালাচী চলাই 2 জন পৰিমাণৰ মাদক দ্ৰব্য, এয়াৰ গান, 2টা মোবাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্ৰান্তত ফাতেজুল হুছেইন আৰু শ্বাহিন খান নামৰ 2জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ধৃত লোক দুজনক জেৰা কৰি আছে। ইপিনে শিৱসাগৰ আৰক্ষীয়ে আজি এখন 4চকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ 3জন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক 3জনক গৌৰীসাগৰৰ হাতীঘুলীৰ ডিপ্লু গগৈ, আমগুৰিঘাটৰ সুমিত বৰ্মন আৰু কোৱৰপুৰৰ কাৰিগাঁৱৰ মানসজ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনিকেইখনৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। এই সভাত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, তিতাবৰ, তিয়ক আৰু মৰিয়নীৰ সমজিলা আয়ুক্তসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী আৰু সহকাৰী অভিযন্তাসকল, লোক নিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকলো উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ চেপাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত লখিমপুৰৰ নাওবৈচাৰ 5 যুৱকৰ মৃত্যু হয়। উল্লেখযোগ্য যে যুৱককেইজনে এখন বলেৰো পিকআপ ভানত অৰুণাচল প্ৰদেশৰ চেপালৈ গৈ থকা অৱস্থাত পথৰ পৰা বাহনখন পাহাৰৰ কেইবা ফুট তলত বাগৰি পৰাত এই শোকাবহ ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱককেইজনক লখিমপুৰৰ নাওবৈচাৰ আমাজত আলী, আবুল হুছেইন, বুলবুল আলী, ছাইদুল ইছলাম আৰু নূৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰই আজি পুৱা লছ এঞ্জেলছৰ ছফি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত পেৰাগুৱেক 4-1 পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই খেলৰ আৰম্ভণিতে পেৰাগুৱেৰ ডামিয়ন বুবাদিলাৰ আত্মঘাতী গোলেৰে অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছত খেলৰ 31 মিনিটত ষ্ট্ৰাইকাৰ ফোলাৰিন বেলোগুনৰ গোলেৰে আমেৰিকাই অগ্ৰগতি 2-0 বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। খেলখনৰ মধ্যাহ্ন বিৰতিৰ ঠিক পূৰ্বে বেলগুনে দলৰ হৈ দ্বিতীয়টো গ'ল দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজি আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। 18 বছৰ ঊৰ্ধৰ ব্যক্তিক এতিয়াৰে পৰা আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ প্ৰকাশ। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 শুনিবলৈ পাব।
2: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আমি।

সকল কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই আপোনালোকৰ ৰেডিঅ' বান্ধৱী ৰাধাৰাণী দত্ত। আমৈসকল, আজি আমি কথা পাতিম প্ৰকৃতিৰ এক অপূৰ্ব উপাদান বৰষুণৰ বিষয়ে। আমৈসকল, শৈশৱতে বাৰু আপোনালোকে ধনী কবি বিনন্দচন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত বৰষুণ কবিতাটি পঢ়িছিলেনে? আহকচোন এবাৰ মনত পেলাই চাওঁ। টিপ টিপ টাপ টাপ, চিপ চিপ চাপ চাপ, বাৰিষাৰ বৰষুণ ঐ, খৰাং খৰালি কাল, তৰাং পুখুৰী খাল, এৰি ক'ত ফুৰিছিলি তই? তই নাইকিয়া দেশ, ধূলিৰা লেখ লেখ, চাই চাই আমনি লাগিল, নীলা ৰং আকাশৰ সেউজীয়া বিৰিখৰ কোনোবা দিশেদি আঁতৰিল, গছলতা বিৰিখৰ সুখ দুখ মৰণৰ তোক দেখি কাল উকলিল, আহিলি কৰিলি ভাল, আনিলি বাৰিষা কাল, গছলতা ৰঙেৰে ভৰিল। আমৈসকল, শৈশৱতে পাঠ্যপুথিত পঢ়িবলৈ পোৱা এই বৰষুণ কবিতাটি এতিয়া হয়তো আপোনালোকৰ নিশ্চয় মনত পৰিছে, নহয়নে? বৰষুণৰ প্ৰেমত নপৰা কোনোবা জানো এই পৃথিৱীত আছে? যদিওবা কোনো ক্ষণত বৰষুণে কঢ়িয়াই বিষাদৰ বতৰা, তথাপি কম বেছি পৰিমাণে প্ৰত্যেকেই ভাল পায় বৰষুণক। দেহৰ প্ৰতি শিৰে শিৰে প্ৰবাহিত হৈ থাকে বৰষুণৰ গোন্ধ, কিয়নো বৰষুণ ভালপোৱাৰ গান। উৰুঙা ফাগুনে লঠঙা কৰা প্ৰকৃতিৰ প্ৰাণ সঞ্চাৰ কৰা বৰষুণ সঞ্জীৱনীৰ উশাহ। হৃদয়ত বসন্তৰ উৰুলি দিয়া বৰষুণ সৃষ্টিৰ সোপান। শাওনৰ কৃষকৰ আশাৰ পথাৰত সেউজীয়া সপোনকা বৰষুণ এখন ৰঙীন কেনভাছ। বৰষুণে নষ্টালজিক কৰি তোলে মন, কিয়নো বৰষুণ শৈশৱৰ প্ৰকৃত লগৰী। শৈশৱতে বৰষুণৰ পানীত কাগজৰ নাও সাজি উটুৱাই দিয়া, বৰষুণত তিতি বুৰি স্কুলৰ পৰা লগৰীয়াৰ সৈতে ধেমালি কৰি ঘৰলৈ উভতি অহা বাখৰুৱা স্মৃতিবোৰে শৈশৱটো পুনৰ এবাৰ জীপাল কৰি তোলে বৰষুণৰ দিনবোৰত, নহয়নে আমৈসকল?

আহকচোন এইখিনিতেই শুনো গীতা হাতীকাকতিৰ গীতৰ কথাৰে অনিমা চৌধুৰীৰ কণ্ঠৰ মন প্ৰাণ জীপাল কৰি তোলা এটি সুন্দৰ গীত।

বৰষুণ সৃষ্টিৰ সপোন, ৰিমঝিমকৈ সৰি পৰা সপোনৰ বৰষুণ যাকে বুকুলৈ যেন কঢ়িয়াই আনে এক নতুনত্ব। দুবাহু মেলি আকাশলৈ চাম, হেঁপাহেৰে সপোনৰ ডেউকা সাজি মলয়াৰে উৰি যাম, ৰামধেনুৰ সাতো ৰং দুচকুত সানি পৃথিৱীখন জুমি চাম ৰঙীন সমাহাৰেৰে। বৰষুণ প্ৰণয়ৰ প্ৰতিচ্ছবি, সেয়ে হয়তো বৰষুণ ভালপোৱা মানুহবোৰক ৰোমান্টিক আখ্যা দিয়া হয়। বৰষুণে প্ৰেমৰ কথা কয়। যেতিয়া কোনো অনাময়ী সম্পৰ্কই বাৰে বাৰে আকৰ্ষণ কৰে, তেতিয়াই মন যায় ভালপোৱাৰ বৰষুণজাকত দুবাহু মেলি এবাৰ তিতিবলৈ, অবুজ শিহৰণৰ অংশীদাৰ হ'বলৈ।

শুনক ভাল পাওঁ কাৰণেই নিঃসংকোচে ব্যক্ত কৰিব পাৰোঁ মনত খুউটুৱাই থকা ভাল লগা গোপন অনুভূতিবোৰ। প্ৰেমৰ বৰষুণ যাকে হৃদয়ৰ গভীৰৰ পৰা গভীৰতালৈ বিয়পি গৈ পুনৰ এবাৰ নকৈ প্ৰেমিক প্ৰেমিকাৰ হৃদয়ত সানি দিয়ে প্ৰণয়ৰ ৰং। আমৈসকল, আহকচোন এইখিনিতেই শুনো নীলিমা খাতুনৰ কণ্ঠৰ এই সুন্দৰ গীতটি।

বৰষুণ অবিহনে সাহিত্যৰ সৃষ্টি আধৰুৱা। বৰষুণে প্ৰেমৰ মায়াজাল ৰচে আৰু সেই জালত বন্দী হৈ ৰয় কবি সাহিত্যিকৰ পৰা গীতিকাৰলৈকে। বৰষুণক অকৃত্ৰিমভাৱে ভালপোৱা বাবেই হয়তো বৰষুণে ৰহণ সনা ন ন কবিতা, গীতিকাৰৰ হাতত উজ্জীৱিত হৈ উঠা বৰষুণৰ জীপাল গীতবোৰ শুনিবলৈ পাওঁ। প্ৰকৃতিক ভালপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে বৰষুণ ন সৃষ্টিৰ প্ৰেৰণা। বৰষুণৰ আছে এক অনবদ্য শক্তি। বৰষুণৰ বাবেইতো আমি জীয়াই থাকিবলৈ শিকিছোঁ, ৰঙীন এই পৃথিৱীৰ প্ৰকৃত সৌন্দৰ্য উপভোগ কৰিছোঁ। বৰষুণৰ বাবেইতো সেউজীয়াবোৰ দুহাতেৰে সাৱটি লৈছোঁ। ৰিমঝিম বৰষুণজাক যদিও একাংশৰ বাবে আশা ভৰসাৰ থল, আন একাংশৰ বাবে ই বিষাদৰ চকুলো। কিয়নো বাৰিষাৰ দিনবোৰত মুষলধাৰে নামি অহা শাওনৰ বৰষুণজাকে একাংশ লোকৰ বাবে কালৰূপ ধাৰণ কৰে, ভৰাল উইটৰ বানে টচ নচ কৰি পেলায় তেওঁলোকৰ জীৱন। কৃষকে শাওনৰ পথাৰত দেখা সেউজীয়া সপোন নিমিষতে ভাঙি যায়। আনহাতে মহানগৰবাসীৰ বাবেও বৰষুণ এক যমৰ যন্ত্ৰণা সদৃশ, কিয়নো এজাক বৰষুণে পলকতে উটুৱাই লৈ যায় মহানগৰৰ আভিজাত্য। অবিৰতভাৱে চলি থকা বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰে মহানগৰীৰ চৌদিশে, ফলত যাতায়াতৰ সমস্যাৰ সন্মুখীন হয় সাধাৰণ ৰাইজ। সেয়াও প্ৰকৃতিৰ সংবিধান উলংঘা কৰাৰ এক পৰিণাম মাথো। সেয়েহে এনে পৰিস্থিতিৰ সৃষ্টি নহ'বলৈ প্ৰকৃতি সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ নিজৰে। আমৈসকল, আহকচোন এইখিনিতেই শুনো ভৱেন্দ্ৰনাথ শইকীয়াৰ গীতৰ কথাৰে অনিন্দিত পলৰকণ্ঠৰ এই সুন্দৰ গীতটি।

আমৈসকল, আজিলৈ পিছে আমাৰ সময় হৈ আহিল অনুষ্ঠান সামৰাৰ। পুনৰ অন্য এটি নতুন দিনত এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ৰাধাৰাণী দত্তই বিদায় মাগিছোঁ। কুশলে থাকক, মংগলে থাকক, ধন্যবাদ।

ইমান পৰে শ্ৰোতাই আমি অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লৈছোঁ মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত নাম।

ইমান পৰে শ্ৰোতাই মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত নাম শুনিলে। আকাশবাণী নগাঁও খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত প্ৰকাশ, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ'ব।
1: ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VVG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGA ৰুৰেল এমপ্লয়মেণ্ট

0: এক্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েচন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এছেট এটাও যাতে ক্ৰিয়েট হয়। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে ভিভি জি ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব।
1: মুখ্যমন্ত্ৰীয়ে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়াত নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেচনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত লৈছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেচনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত অংশ লয়। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত 12 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা 12 বছৰত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে। এই যাত্ৰাই দেশখনক বিশ্ব মঞ্চত শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা বুলি তেওঁ মন্তব্য কৰে।
2: विकास यात्रा को जिस हिसाब से सफल बनाया है और इस विकास यात्रा को सफल बनाने के लिए पिछले 12 साल परम आदरणीय प्रधानमंत्री जी ने एक बड़े नीति अपनाया है। इंसानियत के भावना शक्तियों से समाज को जोड़ने के लिए उन्होंने एक नीति अपनाया है। सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास, यानी कि देश के 140 करोड़ जनता जब एकत्रित होंगे तो ये देश स्वाभाविक रूप से दुनिया का सबसे मजबूत देश बनेगा। तो इसी विश्वास से जब उन्होंने ये यात्रा शुरू की 2014 में, तब से लेकर आज तक हम लोगों ने खुद महसूस की है, क्योंकि उत्तर पूर्व भारत की रहने वाली होने के नाते हम लोगों को खुद मालूम है कि पिछले दिनों में पिछली सरकारों ने, खास करके असम हो या नॉर्थ ईस्ट को, किस हिसाब से उन लोगों ने इसको मान्यता दी थी।
1: এই সন্মিলনত কেন্দ্রীয় মন্ত্রী জুয়েল ওরাম, বিধায়ক প্রশান্ত ফুকন, ডিব্ৰুগড় পৌর নিগমৰ মেয়র ডক্টৰ সৈকত আলী আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা। যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখনত নিয়মীয়া উৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুৰ্ঘটনাটোত বায়ুসেনা বাহিনীৰ 5জন জোৱান, স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়। বায়ুসেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে দুৰ্ঘটনাৰ সঠিক কাৰণ নিশ্চিত কৰাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কৰ্তব্য সম্পাদনৰ সময়ত শ্বহীদ হোৱা জোৱানকেইগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে দেশে জোৱান 5গৰাকীৰ সৰ্বোচ্চ ত্যাগৰ কথা সদায় মনত ৰাখিব। ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। শিৱসাগৰ আৰক্ষীয়ে আজি এখন চাৰিচকীয়া বাহনৰ পৰা নিষিদ্ধ নিচাযুক্ত দ্ৰব্যসহ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক তিনিজনক গৌৰীসাগৰৰ হাতীঘুলিৰ দীপলু গগৈ, আমগুৰিহাটৰ সুমিত বৰ্মন আৰু কোৱৰপুৰৰ কাৰিগাঁৱৰ মানকজ্যোতি চাংমাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা 12.76 গ্ৰাম মাদক দ্ৰব্য জব্দ কৰিছে। শক্তিবিধ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষ প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হৈছে। ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়যোগে কোকৰাঝাৰ থানাৰ অধীনৰ পাটগাঁৱত বাটৰ কুকুৰ হত্যাৰ ঘটনাৰ অভিযুক্তজনক এবছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ন্যায়ালয়ে উপ আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইন আৰু তেওঁৰ দলৰ তদন্তৰ অন্তত অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ 325 নম্বৰ ধাৰাৰ অধীনত এই শাস্তি বিহিছে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বৰ্তমান স্থল সেনাবাহিনীৰ উপ মুৰববী হিচাপে কৰ্মৰত লেফটেনেণ্ট জেনেৰেল শেঠে 30 জুনত কাৰ্যভাৰ গ্ৰহণ কৰিব। তেওঁ বৰ্তমানৰ স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থলাভিষিক্ত হ'ব। ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি বগলিজান এলেকাৰ মূল পথটোৰ পকীকৰণ কামৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 88,83,000 টকা ব্যয় সাপেক্ষে 1,341 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব। এই পথছোৱাই বগলিজান আৰু গুবৰী খালীবাসী জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা সুচল কৰি তুলিব। এই উপলক্ষে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ উন্নয়নৰ ধাৰা আৰু নেতৃত্বত ৰাজ্যৰ লগতে ৰঙানদী বিধানসভা সমষ্টি জিলিকি উঠিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে পথটো অনুমোদন দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনিকেইখনৰ পুংখানুপুংখভাৱে আলোচনা কৰা হয়। এই সভাত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা, তিতাবৰ, তিয়ক আৰু মৰিয়নীৰ সমজিলা আয়ুক্তসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী আৰু সহকাৰী অভিযন্তাসকল, লোক নিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে সংশ্লিষ্ট বিভাগীয় বিষয়াসকল উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আৰু জনকল্যাণৰ নতুন অধ্যায়ৰ সূচনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড়ত প্ৰকাশ। যোৰহাটৰ ৰৰয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।
3: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰা পালন কৰাটো আজিৰ দিনত প্ৰয়োজনীয় হৈ উঠিছে। নগাঁও কুজিদাহৰ এগৰাকী কৃষক মুকুট হাজৰিকাৰ লগত সেই বিষয়ত হোৱা কিছু কথা বতৰা আজি আপোনালোকক শুনাবলৈ লৈছোঁ। কৃষিৰ জগতখনত আগবাঢ়িবলৈ হ'লে আমি কৃষি বিষয়ক যিবোৰ অভিজ্ঞতা আছে সেইবোৰ জনাটো খুবেই প্ৰয়োজনীয়। কোনটো কাম কৰোঁতে কাৰ কিমান ভাল হ'ল বা কাৰ কিমান বেয়া হ'ল আৰু সেইটোক পৰ্যালোচনা কৰি যদি আমি শিকি গৈ থাকোঁ তেতিয়াহ'লে আমাৰ কামখিনি উন্নততৰ হ'বলৈ সহজ হয়। সেয়েহে আমি আমাৰ কৃষকসকলৰ মাজৰ পৰা

0: একো একোজনক নিৰ্বাচন কৰি তেখেতসকলৰ মনৰ কথা, তেখেতসকলৰ যি কাম আছে সেই কামৰ ধাৰণা, এই সকলোখিনি কথা আমি বুজ লওঁ আৰু আমাৰ কৃষকসকললৈ, আমাৰ শ্ৰোতাবন্ধুসকললৈ আগবঢ়াই দিওঁ। আজি আমি তেনে এজন কৃষককে আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেত হ'ল কুজিদাহৰ মুকুট হাজৰিকা। নমস্কাৰ।
1: নমস্কাৰ।
0: পোনপ্ৰথমেই মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মই ইতিমধ্যেই আপোনাক কৈছোঁৱেই যে আমাৰ এই অনুষ্ঠানটোৰ কথাটোৱেই হ'ল জনাসকলৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি বাটোৱাৰা কৰা, যাতে নজনাসকলে সেইটো জানিব পাৰে আৰু যিসকলে সেই বিষয়ক জানিব খুজি আছে তেওঁলোকৰ জ্ঞান যাতে বৃদ্ধি হয়। এতিয়া আমি জনামতে আপুনিও বহুদিনৰ পৰাই কৃষিকৰ্মৰ লগত জড়িত হৈ আছে। আপুনি কৃষি ভাল পায় বা সেই ধৰণেৰে আপুনি এই কামত নিয়োজিত হৈ আছে। পোনপ্ৰথমেই মই জানি লওঁ যে এই কৃষিকৰ্মৰ বাহিৰে আপুনি আৰু কিবা কামত ব্যস্ত নেকি?
1: কৃষিকৰ্মৰ বাহিৰে আৰু বেলেগ তেনেকুৱা হেৰিয়াত জড়িত নাই।
0: হয়,
1: কৃষিয়ে মোৰ কেইবা হেৰিয়াতো কৰোঁ,
0: ধৰণতে কৰে,
1: ধৰণতো কৰোঁ, ধান খেতিও কৰোঁ, মুৰ্গী পালন কৰোঁ, মাছ পালন কৰোঁ, ইয়াতেই মোৰ হেৰি সময়
0: গুচি যায়। আৰু আপোনাৰ যিটো জীৱন জীৱিকা সেইটো আপুনি এই কৃষিকৰ্মৰ জৰিয়তে পাই আছে।
1: হয় হয়,
0: নহয়নে বাৰু? গতিকে আমি এই ধৰণৰ কৃষকসকলক সঁচাকৈয়ে আমি ধন্যবাদ জনাব লাগিব, তেখেতসকলক কৃতজ্ঞতা জনাব লাগিব, কিয়নো তেওঁলোকে আমাৰ পৃথিৱীখন ধুনীয়া কৰাৰ লগতে, সেউজীয়া কৰাৰ লগতে আমাৰ সমূহ মানৱ জাতিক খাদ্য দিছে বা দিয়াৰ প্ৰয়াস কৰি আছে। যে আপুনি কৈছে যে আপুনি মুৰ্গী পালনৰ লগতো জড়িত, মীন পালনৰ লগতো জড়িত আৰু অন্যান্য যিবিলাক কৃষিকৰ্ম আছে সেইবোৰৰ লগতো জড়িত, হয়তো কোনোবাটোত বেছিকৈ বা কোনোবাটোত কমাই। বহু মানুহে কিন্তু আজিৰ তাৰিখত মুৰ্গী পালন কৰিছে আৰু মুৰ্গীৰ ভিতৰত আমি দেখিছোঁ যে আমাৰ যিবোৰ আগৰ থলুৱা কুকুৰা আছিলে সেইবোৰতকৈ এতিয়া নতুন নতুন ধৰণৰ যিবোৰ কুকুৰা আহিছে, যেনেকৈ কিছুমান সোণালী বুলি কয়, কিছুমান কয়লাৰ বুলি কয়, কিছুমান ব্ৰইলাৰ বুলি কয়, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাত আহিছে আৰু সেইবোৰ কৰি পেলাই নিজৰ জীৱিকা অৰ্জন কৰি আছে। আৰু এটা কথা আমি দেখিছোঁ যে এই যিটো ব্যৱস্থা, মানে আপোনাৰ কুকুৰা পালনৰ যিটো ব্যৱস্থা, সেইটোত কিছুমান সংস্থায়ো বা কিছুমান বাণিজ্যিক সংস্থা, আচলতে কিছুমান প্ৰতিষ্ঠানেও বিশেষ মানে উদ্যোগ লৈ আছে। তেওঁলোকে হয়তো কোনোবাই কি কৰিছে, পোৱালি দি দিছে, দি পেলাই সেই পোৱালিবোৰ খালি মানে আমাৰ কৃষকজনে ডাঙৰহে কৰিব লাগে, সকলো
1: নহয় দানা, মেডিচিন
0: গোটেই বস্তুখিনি তেওঁলোকে যোগাৰ ধৰে আৰু আনকি ইয়াৰ যিটো বজাৰ ব্যৱস্থা সেইটোও তেওঁলোকে নিয়ন্ত্ৰণ কৰে,
1: সেইটো বজাৰ কোম্পানীয়ে নিজেই উঠাই লৈ গৈ
0: বিক্ৰী কৰে। গতিকে আমাৰ কৃষকসকলে সেই ক্ষেত্ৰত খুব কম মূলধনতে এই কামটো কৰিব পাৰে আৰু ইয়াত বিপণনৰ ক্ষেত্ৰতো যিহেতু আমাৰ কোনো বিশেষ অসুবিধা নাথাকে, গতিকে এই কামটো অকণমান কমকৈ জানিলেও কিন্তু কৰিব পাৰি। কিন্তু তথাপিও মই দেখিছোঁ কিছু কিছু কৃষকে কিন্তু সেই ব্যৱস্থাটোৰ মাজেৰে নাযায়, তেওঁলোকে নিজাকৈ কৰে। এতিয়া আপুনিও যিহেতু এজন অভিজ্ঞ কৃষক, গতিকে মই আপোনাক সেই দুইটাৰ পাৰ্থক্যটো, আচলতে আমি তেনেকুৱা এটা প্ৰতিষ্ঠান বা যিবোৰ আমি কোম্পানী বুলি কওঁ, সেই কোম্পানীৰ জৰিয়তে মুৰ্গী পালন কৰাটো ভাল বা সেইটো লাভজনক নে নিজাকৈ কৰাটো লাভজনক?
1: এতিয়া কথা হ'ল কোম্পানীৰ জৰিয়তে কৰিলে প্ৰথম কথা ফাৰ্ম নিজেই বনাই ল'ব লাগিব।
0: হয়,
1: এটা এমাউণ্ট আপোনাক লাগিবই, জিৰ' এমাউণ্টত সেইটো হেৰি নহয়,
0: কৰিব নোৱাৰি।
1: এতিয়া কোম্পানী কিছুমান হেৰি থাকে, হা, যিবিলাকৰ মাজেদি আমি ব্ৰইলাৰে হওক বা আন মুৰ্গীয়ে হওক পুহিবলৈ গ'লে আমাৰ প্ৰফিটটো খুব কমি যায়। আমি আচলতে যিমান কষ্ট কৰি হয় পোৱালি দিয়ে, দানা দিয়ে বা মেডিচিন দিয়ে, সেইটোৱেই আচলতে পৰ্যাপ্ত নহয়। কেতিয়াবা এনেকুৱা হয় পোৱালি কোৱালিটিটো খুব বেয়া, হা, যিটো কোম্পানীর রুল মতে আমি খুয়াই বুয়াইও তাক এটা নির্দিষ্ট সময়ত একটা হেয়ালে ওজনের হেয়ালে আনি আমি আনিব নোৱাৰো। আর সেই ক্ষেত্রত হয় কোম্পানির লোকসান একো নহয়, কোম্পানিয়ে যি হয় পাব, হ্যাঁ দুটকা কম পাব কিন্তু কোম্পানিয়ে পাব, কিন্তু ফার্মারজনের মূরত কঠাল ভাঙিব, তাৰমানে ফার্মারক এক পয়সাও নিদিয়ে,
0: কষ্টটো অথলে যাব,
1: অথলে যাব। গতিকে এতিয়া বহু ক্ষেত্রত দেখা গৈছে ফার্মবিলাক আগতে যেনেকেই হৈছিল এতিয়া ফার্মবিলাক নাই, হ্যাঁ বন হৈ হৈ গৈছে। আর তার মাজতেই কিছুয়ে ধরক নিজাকে কমকে হলেও নিজাকে কিছু ফার্ম আরম্ভ করেছে এতিয়া, হ্যাঁ আর তার ভিতর ময়ো এজন, ময়ো তেনেকে আজি চারি বছর মানৰ পৰা
0: নিজাকে
1: নিজাকে কৰিবলে আরম্ভ কৰিছো। এই ক্ষেত্রত হয় কি আমি স্বাধীনভাবে কৰিব পাৰো, সময় কোনো ধৰা বন্ধা হেৰি নাই, হ্যাঁ বা আজি বোলে দানা এক কেজি খুৱাব লাগে আমি আধা কেজি খুৱাইও ৰখাব পাৰো, হ্যাঁ আৰু আমাৰ যিটো হেৰি স্বাধীনতা সেইটো থাকিয়ে যায়। প্লাস আপুনি ইচ্ছা কৰিলে
0: তারপরে মুরগি এটা বেচিব পারে,
1: বেচিবও পারো, বোলে আজি মোৰ দানা আনিবলগীয়া হৈছে পয়সা নাই, বোলে আজি 20 কেজি মই বেচিও দিলো তারে মই দানাও আনিলো, হ্যাঁ মই চলাই থাকিব পাৰো, হ্যাঁ আৰু এটা এমাউন্ট আমাৰ হাতলৈ আহে, আমি কেতিয়াও মাইনাস নেখাওঁ, হ্যাঁ খুব লাভ নহলেও আমাৰ লোকসান কেতিয়াও নহয়, কিন্তু কোম্পানির ক্ষেত্রত আমাৰ লোকসানেই হয়। প্রথম অবস্থাত কিছু লাভ দেখা যায় কিন্তু পিছৰ ফাললৈ মোৰ যিটো অভিজ্ঞতা আজি 8-9 বছৰ অভিজ্ঞতা, সেই অভিজ্ঞতা মানে পিছৰ ফাললৈ প্ৰায় ফার্মারে এতিয়া মই কবলৈ বেয়া লাগে যদি চুৰ নকৰে তেতিয়াহলে এক পয়সাও নেপায়, সেইটো অবস্থা আৰু সেইবিলাক হেৰি ৰাখিয়ে এতিয়া মই নিজাকে হেৰি কৰিছোঁ। খুব বেছি লাভ নহলেও লোকসান নহয় বা পরিয়ালটো পোহপাল
0: চলি থাকিব পৰা এটা অবস্থা থাকে
1: থাকে।
0: এইখিনিতে আৰু এটা কথা আছে যে এই মুৰ্গী হওক বা এনেকুৱা তেনেকুৱাকৈ হাঁহো পুহিব পাৰি নহয়নেবাৰু?
1: পাৰি
0: পাৰি। গতিকে এই ব্যৱস্থাটোত আপুনি যিটো কৈছে সেই মুৰ্গী পালনটো মূলতঃ মাংসৰ কাৰণে কৰা হয়,
1: মাংসৰ কাৰণে
0: যে নিৰ্দিষ্ট সময় এটাত আমি সিহঁতক মাংসটো যাতে বৃদ্ধি কৰিব পাৰোঁ সেই ধৰণৰ ব্যৱস্থা এটাৰে আমি লৈ যাওঁ। এতিয়া কথা হ'ল ইহঁতক কিন্তু কণীৰ দৃষ্টিও চাব পাৰোঁ, চাব পাৰি, কিয়নো যে আমাৰ অসমত কিন্তু এই কণীৰ যিটো চাহিদা সেইটো খুব বেছি,
1: খুব বেছি,
0: তাৰমানে ইয়াৰ
1: উৎপাদন নাই,
0: উৎপাদন নাই, সেইকাৰণে আমি ইয়াক তেনেধৰণেও কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে সেইধৰণে কৰিলে অকণমান প্ৰথম ক্ষেত্ৰত সময় লাগে, কণী পাৰালৈকে ৰ'ব লাগে,
1: 5.5 মাহ লাগে
0: ৰ'ব লাগে, কিন্তু তাত হয়তো লাভটো অকণমান বাঢ়ে,
1: কিয়নো নহয় ভালেই বাঢ়ে,
0: কাৰণ তাত কণীটোও পায় আৰু পিছত যেতিয়া এটা সময়ৰ পিছত কণী পাৰাৰ পৰিমাণটো কমি যায় সেই সময়ত যদি আমি ভাবোঁ যে মুৰ্গীটো বিক্ৰী কৰোঁ তেতিয়াহ'লেও সেইটো এটা বোনাছ পইণ্ট আমি পাই যাওঁ, নাইনে বাৰু? এই ক্ষেত্ৰতো আপুনি কওকচোন বস্তুটো কেনেকৈ কৰোঁ কি কৰোঁ।
1: এতিয়া মানে ঘটনা হ'ল ময়ো নেভাবা নহয়, হ্যাঁ ফার্মখন এতিয়া আৰু অলপ ডাঙৰ কৰাৰ মই
0: পৰিকল্পনা
1: কৰিছো, মাটি চাটি উঠাইছোঁ, হ্যাঁ তার মানে এতিয়া মই দুইটাকে একেলগে কৰিব লাগিব, কারণ ইফালে মোর মূলধনটো আহিব লাগিব, কারণ মই 5.5 মাহ কণীর কারণে রব লাগিব,
0: রই থাকিবও নোৱাৰিব,
1: মই রই থাকিব নোৱাৰিম, গতিকে মই আৰু এটা পার্ট বনাইছো সেইটো লেয়ার মুরগির কারণে যেটো কণী দিয়া আৰু তাত 5.5 মাহ যাব, গতিকে ইমিডিয়েট মই আরম্ভ কৰিব পৰা নাই, কিন্তু মোর পরিকল্পনা আছে সেইমতে মই ইতিমধ্যে
0: ব্যবস্থা লৈছো,
1: হ্যাঁ আৰু ধৰক 100 যদি মই হেৰি পুহো লেয়ার 100 কণী পাৰিব, 100 কণীর দাম কিমান ডেইলি তাকো সেইটো
0: ডেইলি আজিৰ দিনত 700 টকা ধৰক,
1: হ্যাঁ 700 টকা, গতিকে ডেইলি 700কে ইনকম এটা হৈ থাকিব, কিন্তু তার আগতে মই ধৰক মানে ক্ষুদ্র কৃষক বুলিয়ে কব পাৰি, হ্যাঁ মাটি বাড়ি খুব বেছিও নাই, হ্যাঁ গতিকে মই সেই মূলধনটো গোটাবলৈ হ'লে মই এইটো চলাব লাগিব,
0: হয়
1: প্ৰথম মাংসৰ বেপাৰটো কৰি তাৰপিছত, কাৰণ তাৰপিছত নহয় একেলগতে মানে লগে লগে সিটো আৰম্ভ কৰিব লাগিব, তেতিয়া ইটোৰ ধনেৰে আকৌ সিটো মই চলাই থাকিব পাৰিম।
0: আচলতে যিকোনো এটা কাম কৰোঁতেই সেইটো এটা পৰিকল্পনা থাকিব লাগিব, সি নতুনকৈ আৰম্ভ কৰাই হওক বা আমি পৰিসৰ বৃদ্ধি কৰাই হওক থাকিব লাগিব। আৰু আপোনাৰ যিহেতু এটা 7-8 বছৰীয়া এটা অভিজ্ঞতা আছে, আপুনি হয়তো তাত ভুল নকৰিব, গতিকে সেইটো আমি আশা কৰিছোঁ। আৰু আপোনাৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাটোৰে যদি আগুৱাই যোৱা যায় তেতিয়াহ'লে মানে পিছৰ খোজটো দিয়াৰ আগতে আগৰ খোজটো শতকাই এৰি নিদিয়ে। তাৰমানে আমি এটা উদাহৰণ আমি দেখিছোঁ, এই জোকৰ কথাটো বহুতে কয় যে জোকে সদায় কি কৰে, নেক্সট ষ্টেপটো দিয়াৰ আগতে কিন্তু সি বহু সময় ভাবি চিন্তি চাইহে পেলাইহে এৰি দিয়ে। গতিকে এই যিটো ধাৰণা, সেইটো যদি আমাৰো মন মগজুত আমি স্থিতি লোৱাব পাৰোঁ, যদি আমি সেইধৰণে আগুৱাই যাব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ ভাল হ'ব। এটা কথা আপোনাৰ পৰা বুজিব পাৰিলোঁ যে যদিহে আমি কণী পৰা মুৰ্গীয়ে হওক বা হাঁহেই হওক সেই কামটো কৰোঁ, তেতিয়াহ'লে তাত খৰচটো বেছি, কাৰণ তাত যিবিলাক আন্তঃগাঁথনিৰ প্ৰয়োজন আছে, ঘৰকে আদি কৰি বা সিহঁতৰ যিবিলাক কেজ আছে, যিবিলাক কেজ থাকে সেই কেজবিলাকত কিন্তু খৰচ আছে, কাৰণ সেইবিলাক ৰেডিমেড ধৰণেৰে আহে আৰু নিজাকে বনালেও খৰচ যথেষ্ট হ'ব। গতিকে
1: মানে মই নিজাকেও কিছু বনোৱাৰ হেৰি চিন্তা
0: কৰিছে, হয় হয়
1: পৰিকল্পনা কিছু কৰিছোঁ। প্ৰথম অৱস্থাত বাঁহেৰেও
0: কৰিব পাৰি,
1: মানে কৰিব পৰা যায়, বাঁহ যিহেতু আছে ঘৰতে এভেইলেবল, গতিকে সেই পৰিকল্পনাটো কৰি লৈছোঁ, কিন্তু যথেষ্ট পইচাৰ প্ৰয়োজন হ'ব।
0: হয়, গতিকে সেই যিহেতু যথেষ্ট পইচাৰ প্ৰয়োজন হয়, সেইটো আৰম্ভ কৰিবলৈ অকণমান এটা সময় লাগে,
1: বা
0: অকণমান কঠিন
1: কঠিন মানে ছমাহ এটা টাৰ্গেট লৈ লৈছোঁ।
0: গতিকে আমাৰ কোনো এজন কৃষকে যদি ভাবে যে তেওঁলোকে সেই দুই ধৰণৰ কুকুৰা বা হাঁহ পোহাৰ ভিতৰত কোনটোক বাছি ল'ব, তেতিয়াহ'লে তেওঁলোকৰ হাতত যদি মূলধন আছে, তেওঁলোকে সেইটো লাভজনক যদি কামটো কৰিব বিচাৰে, তেতিয়াহ'লে লেয়াৰ মুৰ্গীলৈ বা লেয়াৰ হাঁহলৈ যাব পাৰে। আৰু যদিহে তেওঁলোকৰ হাতত মূলধন কম আছে বা প্ৰথমতে শিকি ল'ব খোজে, তেতিয়াহ'লে কিন্তু মাংসৰ কাৰণে কৰা যিটো মুৰ্গী পালন বা হাঁহ পালন, সেইটোক প্ৰথমতে কৰিব পাৰে। সেইটো কৰি প্ৰথমতে শিকি লওক, আৰু কাৰণ তাত যিহেতু মাংসৰ কাৰণে কৰিছে, সি ডাঙৰ হওক বা নহওক বা যেনেকুৱাই হওক তাক বেচি দিলে বিক্ৰী হ'ব, খালি তাক কেনেকৈ জীয়াই ৰাখিব লাগে সেই কথাখিনি জানি বুজি ল'ব পৰা যাব। আৰু তেতিয়া যিটো আচলতে আমাক ঘৰ লাগে, সেই ঘৰটোৰো মানে যিটো প্ৰথম বনোৱা যিটো খৰচ, সেই খৰচটো কম হয় হাঁহৰ বা মুৰ্গীৰ মানে মাংসৰ ক্ষেত্ৰত, নহয়নে বাৰু? কিন্তু যদি কণী পৰাটো কৰোঁ তেতিয়াহ'লে আমাৰ খৰচটো অলপ বাঢ়ে, কিন্তু সেইটো অলপ দীঘল দিনীয়া উপাৰ্জন দি থাকিব পাৰে, নহয়নে? 5 বছৰমানলৈকে পাৰে নেকি?
1: 5 বছৰ নহয়গৈ, তথাপিও মোটামুটি 5 বছৰ ধৰক,
0: সিমানখিনি মানলৈকে পাৰে
1: পাৰে
0: পাৰে
1: গতিকে অলপ কমে,
0: হয়
1: কিন্তু 5 বছৰমানলৈকে চলি
0: পাৰে পাৰে। গতিকে এই দুয়োটা ধৰণেৰে আমি সেই কামখিনি কৰিব পাৰোঁ। এতিয়া কথা হ'ল, আমি যদি কৰোঁ তেতিয়াহ'লে হাঁহ কৰিম নে কুকুৰা কৰিম, কোনটোত বেছি লাভ?
1: লাভ আচলতে কুকুৰাটোতে বেছি লাভ। মানে আৰু এটা কথা হয়, মানে মাৰ্কেটো আমি চাব লাগিব। মুৰ্গী কুকুৰাৰ কণীটো যেনেকৈ বিক্ৰী হয়, হাঁহৰ কণীটো কিন্তু তেনেকৈ বিক্ৰী নহয়,
0: কম পৰিমাণে
1: বিক্ৰী হয়। গতিকে আমি হিউজ টাইপত যদি আমি হাঁহৰ
0: কৰিব
1: বিচাৰোঁ, উৎপাদন কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি বেলেগ হেৰি মাৰ্কেট বিচাৰিব লাগিব। আমাৰ থলুৱা মাৰ্কেটত সেইটো আমাৰ
0: সহজ নহ'ব।
1: যেনেকৈ মই কৈছোঁ, মানে যেনেকৈ আমি যে কয়লাৰটো, কয়লাৰো পুহিছিলোঁ, কয়লাৰ 700-800 ওপৰ হ'লেই মাৰ্কেট আমি বিচাৰি নাপাওঁ,
0: মানে 700-800 গ্ৰাম,
1: 700-800 গ্ৰামৰ ওপৰত যদি যায়, মানে মেক্সিমাম 1 কেজিৰ ওপৰত যদি কেনেবাকৈ যায়, সেয়া
0: বিক্ৰী
1: কৰিবলৈ আমাৰ অসুবিধা হৈ যায়। আৰু বহুত কম ৰেটত বিক্ৰী কৰিলেও বহুত কম মাৰ্কেটৰ সেই মানে সেই সময়ৰ মাৰ্কেট ৰেটতকৈ বহুত

0: কমত দিবলগীয়া হয়। সেইটো এটা মোৰ অভিজ্ঞতা,
1: মানে সেইটো জাত সম্পৰ্কে যিটো মানুহৰ জানিবলগীয়া কথা আছে সেইটোৱে কথা।
0: কয়লাৰটো হেৰি সেইটো, কিন্তু সোণালীটো তেনেকুৱা নহয়, 1 কেজি 1200 বা 1.5 কেজি হ'লেও সোণালীত মানে হেৰিটো মাৰ্কেটৰ হেৰিটোত নপৰে,
1: অসুবিধাটো নপৰে,
0: প্ৰভাৱ নপৰে আৰু। হ্যাঁ, তাৰমানে প্ৰায় অলমষ্ট লোকেল হেৰি যিটো আমাৰ হেৰি সেই টাইপেই হয়।
1: আৰু এই ক্ষেত্ৰত আপুনি পোৱালিবিলাক ক'ৰ পৰা আনে?
0: পোৱালিবিলাক আমি 2 বা 7 পৰা ডাইৰেক্ট আমি লৈছিলোঁ।
1: এইবিলাক কাম আচলতে অভিজ্ঞতাই শিকায় মানুহক,
0: অভিজ্ঞতাই। আৰু মই এইবিলাক অভিজ্ঞতা লৈ, মই কিতাপ পঢ়ি হেৰি কৰা নাই,
1: নিজেই
0: কৰি যিটো পাইছোঁ, ক'ৰবাত ভুলো হ'ব পাৰে, মোৰ
1: ভুলো হ'ব পাৰে, কিন্তু সেইটো আকৌ আমি জানি বুজি শিকি সংশোধন কৰিব লাগিব, আৰু সেইধৰণে যদি আমি আগুৱাই গৈ থাকোঁ
0: তেতিয়াহ'লে
1: পৰিয়ালটো চলাই থাকিব পাৰিব। আৰু আপুনি ইতিমধ্যে কৈছে যে আপুনি ঘৰখন তেনেকৈ ধুনীয়াকৈ চলাই আছে, আৰু আপুনি যিহেতু নিজেই সুখী বা আপোনাৰ কামটোত যিহেতু আপুনি কৰি ভাল পাই আছে, গতিকে সেইটোত আৰু বেলেগ অসুবিধা একো নাই। ভাল লাগিল, আপুনি বিভিন্ন ধৰণৰ কাম কৰিছে, যেনেকৈ আপুনি ধৰক এখন ফাৰ্ম চলাই আছে, তাৰোপৰি আপুনি মীন পালন কৰি আছে, তাৰ লগতে আপুনি ধান খেতি বা অন্যান্য শাক পাচলি সকলো খেতি।
0: ধানৰ ক্ষেত্ৰতো এটা কওঁ, মই মানে যিকোনো হেৰি ধান নকৰোঁ, মই যিটো সুগন্ধি জহাটো, কুলা জহাটো, সেই জহা ধানটোহে মই কৰোঁ।
1: আপোনাৰ গোটেইখিনি মাটি তেনেকুৱাই
0: ন মাটি মোৰ উপযুক্ত মানে জহা ধানৰ কাৰণে,
1: জহা ধানৰ কাৰণে হয়।
0: মই সেই জহা ধানটো মানে মই ধান হিচাপে নেবেচোঁ, চাউল কৰি
1: তেনেকৈ বেচে।
0: এমুনত ধৰক 26 পৰা 28 কেজিলৈকে চাউল ওলায়
1: ওলাই যায়, হয়।
0: 100 টকাকৈ বেচিলেও
1: 100 টকা
0: এতিয়া মই বেচি আছোঁ, গতিকে 100 টকাকৈ বেচিলেও 2600-2700 বা 2600 ধৰি ল'লোঁ। কিন্তু এনেকুৱা এই ধানা দি সেয়াটোত হেৰি নাপায়তো,
1: নাপাব নাপাব, এইটো
0: 40-45 টকা কেজি
1: পাব, হয়। গতিকে সেই যিবিলাক আচলতে কথা, যি কোনখিনি কৰিলে আমি ফল এটা পাব পাৰোঁ বা আমাৰ কষ্টটো সাৰ্থক হয়, সেই কথাখিনি আমি জানিব লাগিব, আৰু সেই কথাখিনি জানি বুজিবলৈ কাৰণে আমাৰ অভিজ্ঞতাৰ প্ৰয়োজন আছে, জ্ঞানৰ প্ৰয়োজন আছে। কোনোবাই হয়তো ট্ৰেইনিং লৈ পেলাই সেই কথাখিনি শিকিছে, আপুনি কামটো কৰি কৰি শিকিছে, কৰি কৰি শিকিছে, গতিকে যাৰ যি ধৰণৰ প্ৰয়োজন আছে সেই ধৰণেৰে কথাখিনি আগুৱাই গৈ আছে। ভাল লাগিল আপুনি আহিলে আমাৰ ইয়ালৈ, গোটেই কামখিনি কৰি আছে নিয়াৰিকৈ, আৰু কৰি পেলাই আপুনি আগুৱাইও গৈ আছে। আমি আশা ৰাখিছোঁ যে অহা সময়খিনিতো আপুনি এই ধৰণৰ কাম কৰি থাকক, আপোনাৰ স্বাস্থ্য ভালে থাকক, কেতিয়াবা আকৌ আপোনাৰ ব্যৱসায় পাতিৰ লগত আকৌ এনেকুৱা ধৰণৰ কেতিয়াবা আলোচনা কৰিম বা যদি সুযোগ মিলে আশা কৰিছোঁ। গতিকে আজিলৈ আমি কথা বতৰা এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ,
0: নমস্কাৰ।
1: শ্ৰোতাই কুকুৰা পালন সম্পৰ্কে কৰা কথা বতৰা শুনিলে। প্ৰিয় শ্ৰোতা, বহু উদীয়মান কৃষকেই আজিৰ দিনত ভাল কাম কৰি আছে। আজি শুনো আহক তেনে দুজন কৃষকৰ লগত হোৱা কথা বতৰা। দুয়োজনকে মই পোনপ্ৰথমে আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, আৰু আপোনালোক দুয়োকে ধন্যবাদো জনাইছোঁ যে আপোনালোকে কামৰ মাজতে আমাৰ ইয়ালৈ আহিছে আৰু আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। প্ৰথম প্ৰথম মই ক'ব খুজিছোঁ যে গাহৰিটো সকলোৱে পালন কৰে, গাহৰি পালনৰ ক্ষেত্ৰত মানিবলগীয়া প্ৰধান কথাকেইটা কি কি?
2: নমস্কাৰ। গাহৰি পালনত মানে মানিবলগীয়া মেইন কথাখিনি হ'ল, আমাৰ এইটো আমাৰ পৰম্পৰাগতভাৱে আমাৰ পূৰ্বপুৰুষৰ পৰা আমি গাহৰি পালন কৰি আছোঁ, কিন্তু যদিও বৰ্তমান সময়ত ইয়াক কমাৰ্চিয়েলি হিচাপত আমাৰ কিছু আমি নতুন প্ৰজন্মই আঁকোৱালিহে লৈছোঁ, কিন্তু ইয়াত মেইন পইণ্টকেইটা হৈছে, আমি ঠাইখিনি আমি প্ৰথম পৰ্যায়ত চাব লাগে, যাতায়াতৰ ব্যৱস্থাটো চাব লাগে, আৰু গাহৰিকেইটাক ৰাখিবৰ কাৰণে আমি ভালকৈ ৰাখিব পৰা এটা ঘৰ
1: বাসস্থান,
2: এইখিনি হৈ যোৱাৰ পিছত আৰু যাতে সেই গঁৰালত পানী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি এটা নিৰ্দিষ্ট দৃষ্টিগোচৰ ৰাখিব লাগিব, যাতে বানপানী হ'লে গাহৰিখিনি গঁৰালত যাতে পানী সোমাব নোৱাৰে, তেনেকুৱা এটা জেগা যদি আমি বাছি ল'ব পাৰোঁ তেতিয়াহ'লে আমি গাহৰি ফাৰ্মখন প্ৰথম পৰ্যায়টোৰ কাৰণে আমি এইখিনি সুকলমে আগবঢ়াই লৈ যাব পাৰিম।
1: হয়, গতিকে আমাৰ প্ৰথম কথাটোৱেই হ'ব যে আমি এটা এনেকুৱা এটা ঠাই বাছি ল'ব লাগিব যে অলপ য'ত ৰ'দ ঘাই।

0: নহয়নে বাৰু? আৰু ঘৰটো এনেকুৱাকৈ কৰিব লাগিব যাতে বায়ু চলাচল কৰিব পাৰে আৰু যাতে আমি পা পৰিষ্কাৰকৈ ৰাখিব পৰাৰ এটা সুবিধা থাকে আৰু যাতায়াতটো যাতে আমাৰ ভাল হয়, কিয়নো যাতে আমি
1: ব্যৱসায়টো
0: বা ব্যৱসায়ৰ
1: গাড়ী অহা যোৱা কৰিব পাৰোঁ,
0: সেইটো যাতে আমি ধুনীয়াকৈ কৰিব পাৰোঁ। ইয়াৰ লগে লগে যে আমাৰ আৰু এটা কথা মনলৈ আহে যে যেতিয়া আমি কোনো এটা জীৱ পালন কৰোঁ বা যিকোনো এটা ব্যৱসায় যেতিয়া কৰোঁ তাৰ প্ৰথম প্ৰথম কথাটো আহে আমি আৰম্ভণি কৰোঁতে আমাৰ এটা সঁচৰ কথা থাকে, সঁচবিলাক কেনে হোৱা উচিত বা কোনবোৰ সঁচে আমাক বেছি লাভ দিব পাৰে।
2: সঁচৰ ওপৰত ধৰি লওক আমাৰ যিটো আগত থলুৱা যিখিনি আমি থলুৱাভাৱে পালন কৰি আহিছিলোঁ আমাৰ ককা দেউতাহঁত বা আমাৰ আগৰ যিখিনি আমাৰ ফালকে পালন কৰিছিল সেই তেতিয়া যিটো আমাৰ প্ৰজাতি আছিলে সেই প্ৰজাতিখিনি আমাৰ মানে কি গতানুগতিকভাৱে চলি অহা, তাৰ মানে কোনো মানে এটা মানে নিৰ্ধাৰিত নাম মই নকওঁ কিহৰ কাৰণে তাৰ মানে যিকোনো এটা ব্ৰিডৰ ইনব্ৰিডিং হৈ হৈ তাৰ এটা মানে সাংঘাতিক এটা বেলেগ এটা ব্ৰিড হয়, যেনেকে আপুনি প্ৰজাতি বুলি কেনে মানে প্ৰতিটো ইটো প্ৰজাতিৰ লগত সিটো প্ৰজাতি ইনব্ৰিডিং হৈছে তেনেকুৱা ধৰণৰ। কিন্তু আমাৰ হাতত বৰ্তমান এতিয়া ধৰি লওক এটা ব্ৰিড বুলি ক'বৰ কাৰণে আমাৰ হাতত আহিছে থলুৱা ব্ৰিড হওক আপোনাৰ বাহিৰৰ ব্ৰিড হওক, যিসকল আমাৰ ধৰি লওক বাহিৰৰ ব্যৱসায়ৰ লগত আমি কথা বতৰা পাতি যিমানখিনি আমাৰ আধুনিক ব্ৰিড আহিছে ধৰি লওক এই ব্ৰিডখিনিৰ পৰা আমি লাভৱান হ'ব বুলি ভাবোঁ। এতিয়া আমাৰ থলুৱা ব্ৰিডৰ আমাৰ যিটো মানে আমাৰ খোৱা কষ্ট এইটো ধৰি লওক ঘৰত যদি আপোনাৰ এটা দুটা এনে ঘৰুৱাভাৱে পালন কৰা হয় ঘৰৰ আপোনাৰ পেলনীয়া ভাত কিবা এনেকৈ ধৰি লওক চব্জি তেনেকৈ খোৱালে আপোনাৰ প্ৰফিটটো থাকিব, কিন্তু ধৰি লওক যদি আমি উন্নত মানদণ্ডৰ ফিড বা উন্নত মানদণ্ডৰ জাত আনি পালন কৰোঁ তেতিয়াহ'লে আমাৰ হেৰি থাকে প্ৰফিটটো আমাৰ বেছি হয়। তাৰ ভিতৰত ধৰি লওক আমাৰ এতিয়া ইয়কচাইড ইউৰক আপোনাৰ তাৰপৰা লেণ্ডেজ এনেকৈ আপোনাৰ নানা ধৰণৰ এতিয়া উন্নত জেমচাই আহিছে
1: লোকেল ব্ৰিড এটা আছে আপোনাৰ HDK 75
0: ৰাজা
1: নহয় আপোনাৰ আমাৰ ৰাণী ধৰি লওক আপোনাৰ প্ৰজাতিটো আপডেট দিছে আমাৰ অসমৰ ৰাণীতে ৰাণীতে দিছে হেমচে আৰু ডুম গাহৰি আমাৰ যিটো অসমৰ লোকেল গাহৰি বুলি কওঁ সেইটো
2: আমাৰ
1: ডুম গাহৰি হয়। আমাৰ লোকেল ব্ৰিডটো আমাৰ অসমৰ লোকেল ব্ৰিডটো নাম হ'ল ডুম, তাৰ লগত হেমচেটো ক্ৰছ কৰি তাৰ এটা উন্নত ব্ৰিড মানে কৰিছিলে জাত কৰিছে যিটো আমাৰ ধৰি লওক এতিয়া অসমতে আছে HDK 75 বুলি কয়
0: HDK 75
1: আপোনাৰ ভেটেনী খানাপাৰাই কৰিছে।
0: গতিকে আমি কিন্তু সেই কথাকেইটা ভালকৈ ভাবি চাব লাগিব যে আমি যেতিয়া গাহৰি ফাৰ্ম এখন কৰিম তেতিয়াহ'লে আমাৰ যিবিলাক থলুৱা জাত আছে সেই থলুৱা জাতবিলাকৰ কিছুমান সমস্যা আছে বুলি আপুনি কৈছে যে বিভিন্ন ধৰণৰ ইনব্ৰিডিং হৈ পেলাই সিহঁতৰ কেতিয়াবা জাতটো অলপ খেলি মেলি হয়। খেলি মেলি হোৱাৰ অৰ্থটো এইটো যে সিহঁতৰ উৎপাদনটো অলপ কমি যাব পাৰে, মানে সিহঁতৰ হয়তো যিমানটো পোৱালি জন্ম দিব লাগিছিলে বা বাঢ়ন ক্ষমতা যিটো থাকিব
2: লাগিছিলে
0: ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা থাকে। গতিকে এই গোটেই কথাখিনি যদি আমি চালি জাৰি চাওঁ তেতিয়াহ'লে দেখিম যে ব্যৱসায়িকভাৱে সফল হ'বলৈ হ'লে কিন্তু আমি উন্নত যিবোৰ জাত আছে সেই জাতবিলাকক আমি আঁকোৱালি ল'ব লাগে, সেই কথাটো আমি প্ৰথমে মনোযোগ দিব লাগিব। খাদ্যৰ কথা আপুনি কি ক'ব?
2: গাহৰি আমি পালন কৰোঁ দুই ধৰণে, ফেটেনিং আৰু ব্ৰিডিং, মাংসৰ কাৰণে আৰু পোৱালিৰ কাৰণে। আপুনি বেছিভাগ মই দেখিছোঁ কমাৰ্চিয়েল ভিতৰত আমাৰ পোৱালিৰ কাৰণে যিখিনি গাহৰি পোহোঁ সেইখিনিত আমাৰ মানে সহায়ক হয়,
0: লাভটো
2: বেছি হয়, কিয়নো তেতিয়া আমাৰ গাহৰিখিনি অলপ বেমাৰ আজাৰ কম থাকে। আমাৰ ঘৰুৱাভাৱে যদিও আমি কিছুমান ধৰি লওক দানা দিওঁ তাত আমাৰ অলপ মানে বেমাৰ আজাৰ বা তাত আমাৰ যিবিলাক ভিটামিনৰ পৰা আদি কৰি যিখিনি থাকিব খনিজ লৱণখিনি তাত মানে কম বেছি হয়, কিন্তু যিখিনি ধৰি লওক আপোনাৰ কমাৰ্চিয়েল ফিডত আহে সেইখিনি আমি সম্পূৰ্ণভাৱে জানো যে ইমানখিনি পাব লাগে আমি ইমানখিনি দিছোঁ। সেইটো কাৰণে যদি আপোনাৰ ব্ৰিডিং প্ৰপ'জত থকা যায় তেতিয়াহ'লে কমাৰ্চিয়েল ফিডত কৰিলে লাভৱানটো হোৱা যায়, আৰু যদি ফেটেনিং প্ৰপ'জত পোৱা যায় তেতিয়াহ'লে আমাৰ থলুৱা ৱেষ্টেজ হওক আপোনাৰ কষ্টিংটো কমাবৰ কাৰণে ৱেষ্টেজৰ পৰা আদি কৰি ঘৰুৱাভাৱে যিখিনি আমি কম খৰচত আমি কৰিব পাৰোঁ যোগাৰ কৰিব পাৰোঁ তেনেকুৱাকৈ কৰিলে মাংসৰ কাৰণে কৰাখিনিত তেনেকুৱাকৈ লাভ হয়।
0: গতিকে সেই কথাটো কিন্তু প্ৰথমতে আমি নিৰ্ধাৰণ কৰি ল'ব লাগিব যে আমি কোনটো কৰিম,
2: কোনটো
0: মাংসৰ বাবে কৰিম নে পোৱালিৰ কাৰণে কৰিম। যদি পোৱালিৰ কাৰণে কৰোঁ তেতিয়াহ'লে আমাৰ যিবিলাক ক'বলৈ গ'লে বিদেশী জাত আৰু নহয়নে বাৰু, আমাৰ ইয়াত স্থানীয় নহয় যিটো সেই জাতবিলাক আমি কৰিব লাগে। আৰু যদিহে আমি মাংসৰ কাৰণে কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ জাতবিলাক কৰিলেই ঠিকেই আছে, হয়নে? আৰু যিবিলাক স্থানীয় জাত আছে সেইবিলাক ইয়াত যথেষ্ট ধৰণৰ

0: তাৰ কাৰণে আপোনাৰ সেইটো ভেকচিনেশ্যন আছে অসমত, আৰু চি এছ এফটো অলপ আমাৰ মহামাৰী হয়, তাৰো বৰ্তমান হেৰি আপোনাৰ ভেকচিনেশ্যন আছে, কিন্তু মাৰাত্মক আমাৰ যিটো এতিয়া ভেকচিনেশ্যন নাই সেইটো হৈছে আমাৰ এএছএফ।
1: এএছএফ হয়,
0: আমাৰ এএছএফটোৱে হ'ল আপোনাৰ
1: এএছএফ মানে যদি
0: আফ্ৰিকান চুৱাইন
1: ফিভাৰ বুলি কওঁ, আফ্ৰিকান চুৱাইন ফিভাৰ যিটো কয়, হয়,
0: আৰু যিটো আমাৰ চি এছ এফ হয় সেইটো ক্লাছিকেল চুৱাইন ফিভাৰ বুলি কয়। এএছএফ যদি হয় কিন্তু ইয়াত আপোনাৰ চিম্পুল টেষ্ট কৰাৰ পিছত যদি পজিটিভ হয়, ইয়াত মানে কোনো পৰ্যায়ত এটা ৰিকভাৰী নহয় এএছএফত, আৰু তাৰে এটা গাইডলাইন হিচাপত কালিন কৰা যায়, যিটো মানে মহামাৰীটো যাতে চাৰিওফালে অঞ্চলটোত বিয়পি নাযায়, তাৰ কাৰণে যিখন ফাৰ্মত বা যোনটো গাহৰিক এএছএফ ধৰাত পৰে সেইটো প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰি তাক মাৰি এটা নিৰ্দিষ্ট জেগা তাক পুতি তাৰ সেই ঠাইটো চিল কৰি দিয়া যায়, যাতে সেই স্থানটোৰ পৰা বেমাৰটো বেলেগলৈ নাযায়, কাৰণ যিহেতু এইটো ট্ৰিটমেণ্ট নাই। তাৰ পৰা বাচিবলগীয়া দুটামান কথা মাজতে কৈ দিছোঁ, মানে ধৰক আপোনাৰ এএছএফৰ পৰা বাচিবলগীয়া হ'লে আমি জৈৱ সুৰক্ষাটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব।
2: শ্ৰোতাই গাহৰি পালন সম্পৰ্কে কৰা কথা বতৰা শুনিলে। প্ৰিয় কৃষক শ্ৰোতা, ইমান পৰে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

ইমান পৰে শ্ৰোতাই কৃষকবাণী অনুষ্ঠান দি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

শ্ৰোতাসকল, এইখিনিতে শুনক আজি আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া পৰৱৰ্তী অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। কণ্টেক্ট পিছতে শুনিবলৈ পাব আঞ্চলিক বাতৰি। 7 বজাত এটি বৃন্দ গীত। চৰকাৰৰ 12 বছৰ সফলতাৰে সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন বিষয় সামৰি এখন বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব 7:10। অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব। তাৰপিছতে 7:45 হুলহৰি অনুষ্ঠানটি শুনিবলৈ পাব। 8 বজাত মুখ্য বাতৰি। 8:02 কেইটিমান অসমীয়া গীত শুনিবলৈ পাব। 8:32 বাদ্য সংগীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 শুনিবলৈ পাব। 9:15 এনিশা চৌধুৰীৰ কণ্ঠত কেইটিমান গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আমাৰ কেন্দ্ৰৰ যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাঁথৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই ক'লো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা, অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জিৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত, যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, 5 জন জোৱান নিহত, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী মোদী 36 বাৰ অসমলৈ আহিছে। পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল বুলিও তেওঁ কয়। শ্ৰীমোদীয়ে অসমৰ গামোচাক বিশ্ববাসীক চিনাকি কৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে।
1: অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে। তেওঁ তামোলপুৰ, বাক্সা, চিৰাং সব জানে। তেওঁক বুজাব নালাগে। কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব, তেওঁ নিজে কয় যে এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে। ইমানখিনিলৈকে অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে, যিটো আমাৰ আন ৰাজনৈতিক নেতা, অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায়। তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰক থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিলে। ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে। তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে

0: যি পরিকল্পনা করেছে কেইদিনমান আগতে যেতিয়া তেওঁ মোক প্রথম মই তেওঁক কৈছিলোঁ, তেওঁ মোক কৈছিলে যে এনেকে এটা প্ল্যানিং হৈ আছে, তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত। এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটরিজৰ অহাটো কিমান দূর উচিত হব, এতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব, গতিকে বানপানীয়ে দেখা পাওকচোন, কিন্তু অসমলৈ মই লৈ যাম এইবাৰ। অর্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে, তেওঁ বুঝে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে।
1: মুখ্যমন্ত্রী কয় যে বিজেপি চৰকাৰৰ সময়ছোৱাত অসমৰ আৰ্থসামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো ক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তন হৈছে। অসমক দেশৰ প্ৰথম ৰাষ্ট্ৰখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও সংবাদমেলত সদৰি কৰে। তেওঁ গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে চাৰিটা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। ডঃ শৰ্মাই লগতে ৰাজ্যত দৰিদ্ৰ সীমাৰেখাৰ হাৰ পূৰ্বৰ তুলনাত ভালেখিনি হ্ৰাস পাইছে বুলিও কয়। তদুপৰি 2006 চনৰ তুলনাত প্ৰসূতিৰ মৃত্যুৰ হাৰো প্ৰতি লাখত পূৰ্বৰ 480ৰ পৰা বৰ্তমান 84লৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্যৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে অহা 1 জুলাইৰ পৰা বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা দিয়া হ'ব।
2: রোজগার এন্ড আজীবিকা মিশন গ্রামীণ চমুকৈ VVG রামজি আইন 2025 চনত প্রণয়ন করেছিল। আর এই আইনখনের মূল উদ্দেশ্য আছিলে যে পুরনা MGNREGA রুয়েল এমপ্লয়মেন্টর উপর গুরুত্ব দিয়া হয়েছিল। এই আইনখনত রুয়েল এমপ্লয়মেন্ট আর এসেট ক্রিয়েশন, অর্থাৎ এমপ্লয়মেন্ট দিয়া হব, ওয়েজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এসেট এটাও যাতে ক্রিয়েট হয়। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VVG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব।
1: তেওঁ লগতে কয় যে 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলেও নিয়মীয়াকৈ ধন লাভ কৰিব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেশ্যনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেশ্যনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও চৰ্ত সাপেক্ষে মন্ত্ৰীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত 43 নম্বৰ স্কোৱাড্ৰনৰ বিমানখন নিয়মীয়া অনুশীলনৰ সময়ত অৱতৰণ কৰিবলৈ লওঁতে বিস্ফোরণ ঘটে আর বিমান জুই লাগে। দুর্ঘটনাটোত বায়ুসেনা বাহিনীর পাঁচজন জওয়ান, স্কোয়াড্রন লিডার প্রশান্ত সিং, ফ্লাইট লেফটেন্যান্ট শুভম কুমার, সার্জেন্ট জিতেন্দ্র শর্মা, অগ্নিবীর বায়ু খেমারাম কুমাওয়াত আর অগ্নিবীর বায়ু ডেনিস আলমে প্রাণ হেরায়। বায়ুসেনায় প্রকাশ করা মতে দুর্ঘটনার সঠিক কারণ নিশ্চিত করার বাবে এখন সমিতি গঠন করা হয়েছে। কেন্দ্রীয় প্রতিরক্ষা মন্ত্রী রাজনাথ সিং আর মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় এই ঘটনাক লৈ গভীর শোক প্রকাশ করেছে। প্রতিরক্ষা মন্ত্রীগুলো একটা বার্তা যোগে কর্তব্য সম্পাদনের সময় শহীদ হওয়া জওয়ান কেগুলো শ্রদ্ধার্ঘ্য নিবেদন করে আর শোক সন্তপ্ত পরিয়ালবর্গলে সমবেদনা জ্ঞাপন করে। মুখ্যমন্ত্রী শর্মায় সামাজিক মাধ্যম যোগে দিয়া একটা বার্তাত কয় যে দেশে জওয়ান পাঁচগুলোর সর্বস্ব ত্যাগের কথা সদায় মনত রাখব। কেন্দ্রীয় বন্দর, জাহাজ চলাচল আর জলপথ মন্ত্রী সর্বানন্দ সোনোয়ালে আজি ডিব্রুগড়ত প্রবুদ্ধ নাগরিক সম্মিলনত অংশগ্রহণ করে। সম্মিলনত কেন্দ্রীয় মন্ত্রীগুলো দেশত বিগত বারো বছর প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বত হওয়া বিকাশ আর উন্নয়নের বিষয়ে উল্লেখ করে কয় যে নরেন্দ্র মোদীর দূরদর্শী নেতৃত্বত যা বারো বছর দেশে উন্নয়ন, আত্মবিশ্বাস, সুশাসন আর জনকল্যাণের নতুন অধ্যায়ের সূচনা করেছে। এই যাত্রায় দেশখনক বিশ্বমঞ্চত শক্তিশালী আর আত্মনির্ভর রাষ্ট্র হিসাবে প্রতিষ্ঠা করা বলে মন্তব্য করে।
4: বিকাশ যাত্রা কু জিস হিসাব সে সফল বনায়া হ্যাঁ ইস বিকাশ যাত্রা কু সফল বনানে কে লিয়ে পিছলে বারো সাল পরম আদরণীয় প্রধানমন্ত্রী জি নে এক বড়ে নীতি আপনাযা হ্যায় ইনসানিয়ত কে ভাবনা শক্তিও সে সমাজ কো জোড়নে কে লিয়ে উনহোনে এক নীতি আপনাযা হ্যায় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্রয়াস ইয়ানি কি দেশ কে 140 crore জনতা জব একত্রিত হোঙ্গে তো ইয়ে দেশ স্বাভাবিক রূপ সে দুনিয়া কা সবচে মজবুত দেশ বনেগা তো ইসি বিশ্বাস সে জব উনহোনে ইয়ে যাত্রা শুরু কি 2014 মে তব সে লেকর আজ তক হাম লোগোনে খুদ মহসুস কি হ্যায় ক্যোঁকি উত্তর পূর্ব ভারত কি রহনে ওয়ালি হোনে কে নাতে হাম লোগো কো খুদ মালুম হ্যায় কি পিছলি দিনো মে পিছলি সরকারো নে খাস করকে আসাম হো ইয়া নর্থ ইস্ট কো কিস হিসাব সে উন লোগোনে ইসকো মান্যতা দি থি।
3: সম্মিলনত কেন্দ্রীয় মন্ত্রী জুয়েল ওরাম, বিধায়ক প্রশান্ত ফুকন, ডিব্রুগড় পৌর নিগমের মেয়র ডাক্তর সৈকত পাত্র আর কানৈ মহাবিদ্যালয়ের অধ্যক্ষ ডক্টর শশীকান্ত শইকীয়াকে ধরে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। রাজ্যের বিভিন্ন অংশত নিজাযুক্ত দ্রব্যর বিরুদ্ধে আরক্ষীর অভিযান অব্যাহত আছে। ধুবুরী আরক্ষীয়ে যা নিশা ছাগলছড়ার এখন গোলামাল দোকানত তালাচী চলায় বুজন পরিমাণের মাদক দ্রব্য, এয়ারগান, দুটা মোবাইল আর নগদ ধন জব্দ করে। আরক্ষীয়ে এই ঘটনার সংক্রান্তত ফাতেজুল হুসেন আর শাহিন খান নামের দুজন লোকক গ্রেপ্তার করে। আরক্ষী দুটা লোক দুজনক জেরা করে আছে। একদরে বজালে আরক্ষীয়ে যা নিশা গোপন তথ্যের ভিত্তিত অভিযান চলায় দুবিচকর হোমেশ্বর মালাকরের বাসগৃহের পর 4 kg 86 gram ভাং জব্দ করে আর লোকজনক গ্রেপ্তার করে। ভাং সরবরাহকারীজনক ইতিমধ্যে জেল হাজতলে প্রেরণ করা হয়েছে। ইপিনে শিবসাগর আরক্ষী আজি এখন চারিচকীয় বাহনের পর নিষিদ্ধ নিচাযুক্ত দ্রব্যসহ তিনজন যুবকক গ্রেপ্তার করে। ধৃত যুবক তিনজনক গৌরীসাগরের হাতীগুলির দিপ্লু গগৈ, আমগুড়িঘাটর সুমিত বর্মন আর কোয়ারপুর কারিগর মানক জ্যোতি সাংমাই বলে চিনাক্ত করা হয়েছে। আরক্ষী তেলকর পর 12.76 gram মাদক দ্রব্য জব্দ করে। কেন্দ্রীয় সরকারে লেফটেন্যান্ট জেনারেল ধীরাজ সেঠক পরবর্তী স্থলসেনাধ্যক্ষ হিসাবে নিয়োগ করেছে। বর্তমান স্থলসেনাবাহিনীর উপমুরব্বী হিসাবে কর্মরত লেফটেন্যান্ট জেনারেল সেঠে 30 জুনত কার্যভার গ্রহণ করব। বর্তমান স্থলসেনাধ্যক্ষ জেনারেল উপেন্দ্র দ্বিবেদীর স্থলাভিষিক্ত হব। শক্তিপীঠ কামাখ্যা দেওয়ালয়ত অহা 22 জুনের পর অম্বুবাসী মেলা অনুষ্ঠিত হব। দেওয়ালয় কর্তৃপক্ষ প্রকাশ করা মতে 22 জুনের নিশা 9:08:42 অম্বুবাসীর প্রবৃত্তি হব। প্রবৃত্তির কামাখ্যা মন্দিরের দ্বার ভক্তর ভাবে বন্ধ করে দিয়া হব। 23, 24 আর 25 জুনত কামাখ্যা মন্দিরের দ্বার সম্পূর্ণভাবে বন্ধ থাকিব। 26 জুনের পুয়া অম্বুবাসীর নিবৃত্তির পাছত মন্দিরের দ্বার ভক্তর ভাবে মুকলি করে দিয়া হব। প্রতি বছরের দরে এইবার অম্বুবাসী উপলক্ষে নীলাচলত দেশ বিদেশের ভক্তর সমাগম হয়েছে। অরুণাচল প্রদেশের চেপাত যা নিশা সংঘটিত একটা পথ দুর্ঘটনাত লক্ষিমপুরের নাওবৈচার 5 জন যুবকের মৃত্যু হয়। যুবককেইজনে এখন বলেরো পিকআপ ভানত অরুণাচল প্রদেশের চেপালে গৈ থকা অবস্থাত পথর পর বাহনখন পাহাড়ের কেইবাফুট তলত বাগরি পড়াত এই শোকাবহ ঘটনাটি সংঘটিত হয়। দুর্ঘটনাত প্রাণ হেরা যুবককেইজনক লক্ষিমপুরের নাওবৈচার আমজাদ আলী, আবুল হুসেন, বুলবুল আলী, সাইদুল ইসলাম আর নূর হুসেন বলে চিনাক্ত করা হয়েছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্ষাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা 3 জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অপৰাধ শাখাই কংগ্ৰেছ নেতাজনক পুনৰ সোধা পোছাৰ বাবে হাজিৰ হবলৈ চমন জাৰি কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 3:30 বজাত হবলগীয়া গ্ৰুপ চিৰ এখন খেলত ব্ৰাজিল মৰক্কোৰ সন্মুখীন হ'ব। কাইলৈ পুৱা 6:30 বজাত হবলগীয়া গ্ৰুপ চিৰ আন এখন খেলত হাইটি স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অসম সৌৰভ এলভিছ আলী হাজৰিকাসহ 4 জন সাঁতোৰবিদে আৰৱ সাগৰত 15 দিনত দিনে নিশাই 1,300 কিলোমিটাৰ সাঁতোৰৰ লক্ষ্য স্থিৰ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদগৰাকীয়ে কয় যে 14 নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা আৰম্ভ হ'বলগীয়া যাত্ৰা গোৱা হৈ 28 নৱেম্বৰত কৰ্ণাটকত অন্ত পৰিব। এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় 15 দিন সময় লাগিব বুলি তেওঁ কয়। এই কাৰ্যত সফল হলে সাগৰত আটাইতকৈ দীৰ্ঘ দূৰত্ব সাঁতোৰাৰ নতুন বিশ্ব অভিলেখ সৃষ্টি হ'ব বুলি শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে। হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈকে 11 অভাৰত 3টা উইকেট হেৰুৱাই 90 ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি বৰ্ষা বিঘ্নিত খেলখনত প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বৰষুণৰ বাবে খেলখন 25 অভাৰলৈ হ্ৰাস কৰা হৈছে। শৃংখলাৰ দ্বিতীয়খন খেল অহা 17 জুনত লক্ষ্ণৌত আৰু তৃতীয় তথা অন্তিমখন খেল অহা 20 জুনত চেন্নাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি থকা অপৰিসীম আগ্ৰহ আৰু সদিচ্ছাৰ বাবে ৰাজ্যৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অৰ্থে কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰৰ কেইবাটাও প্ৰকল্প ঘোষণা। অহা 1 জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰামজী আঁচনি ৰূপায়ণৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত। 5 জন জোৱান নিহত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। 7:10 বাজি শুনিবলৈ পাব।

এইখিনিতে শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:53, 6:00 হিন্দীত বাতৰি, 6:05 ইংৰাজীত বাতৰি, 6:15 উপাসনা, 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়াত বাতৰি, 7:15 সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব। কাইলৈ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াব মণিকা দেৱীয়ে। 7:30 হিন্দী বোলছবিৰ গীত, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 সেউজীপাত শুনিবলৈ পাব। 9:45 বিশ্ব ৰক্তদান দিৱস উপলক্ষে ঋতু দত্তৰ কিছু কথোপকথন শুনিবলৈ পাব। 10:00 ৰাইজৰ পদূলিত আকাশবাণী, 10:30 গৃহলক্ষ্মী শুনিবলৈ পাব। 11:00 আঞ্চলিক বাতৰি, 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী আৰু বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

4:30 যুৱ তৰংগ, 5:00 হিন্দীত বাতৰি, 5:05 পৰা 5:25 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব, 5:30 গঞা ৰাইজৰ চৰা, 6:00 অসমীয়াত বাতৰি, 6:10 আয়তী, 6:44 আঞ্চলিক বাতৰি, 7:00 ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026 ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলৰ সম্প্ৰচাৰ শুনিবলৈ পাব, 7:10 চৰকাৰৰ 12 বছৰ সফলতাৰে সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন বিষয় সামৰি এখন বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব, 7:45 পুনৰ ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেটৰ পুনৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব, 8:45 চামাচাৰ সন্ধ্যা 9:00 News@9 শুনিবলৈ পাব, 9:15 পুনৰ খেলৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব, 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:30 পুনৰ ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেটৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। এয়াই আছিল কাইলৈ আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও।

0: বৃন্দগীতটি শুনিলে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
1: আপুনি যদি চকুৰ বিভিন্ন সমস্যাত ভুগি আছে তেন্তে আপোনাৰ বাবে সুখবৰ। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাস আই হস্পিটেলত 14 জুন ৰবিবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। আধুনিক যন্ত্ৰপাতিৰে চকুৰ পৰীক্ষা কৰিব লগা উক্ত শিবিৰত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰখ্যাত ৰেটিনা বিশেষজ্ঞ, গুৱাহাটী মেডিকেল কলেজৰ চকুৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ আব্দুল লতিফ। এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত উপস্থিত থাকিবলৈ যোগাযোগ কৰক 6000 6783 83 এই নম্বৰত। অকুলাস আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ GD নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 14 জুন ৰবিবাৰে পুৱা 10 বজাৰ পৰা।
0: এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে শুনিবলৈ পাব চৰকাৰৰ 12 বছৰ সফলতাৰে সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন বিষয় সামৰি এখন বিশেষ অনুষ্ঠান।

0: আপুনি যদি চকুৰ বিভিন্ন সমস্যাত ভুগি আছে তেন্তে আপোনাৰ বাবে সুখবৰ। নগাঁৱৰ হয়বৰগাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত 14 জুন ৰবিবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। আধুনিক যন্ত্ৰপাতিৰে চকুৰ পৰীক্ষা কৰিব লগা উক্ত শিবিৰত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰখ্যাত ৰেটিনা বিশেষজ্ঞ, গুৱাহাটী মেডিকেল কলেজৰ চকুৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ আব্দুল লতিফ। এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত উপস্থিত থাকিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰগাঁৱৰ GD নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 14 জুন ৰবিবাৰে পুৱা 10 বজাৰ পৰা।
1: এইবাৰ এয়া শিল্পী কুমাৰ চানু আৰু অলকা য়াগনিক, বুলছবি দস্তক।

অনুষ্ঠানত সেয়া আছিল জুবিন গাৰ্গ, বোলছবি গেংষ্টাৰ। হুলহৰি অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ক্ষন্তেক পিছতে অসমীয়াত মুখ্য বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা অপৰিসীম আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। অহা 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈঠকত 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত বায়ুসেনা বাহিনীৰ 5 জন জোৱানে প্ৰাণ হেৰুৱায়। গুৱাহাটী মহানগৰীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱন খেৰাক অহা 3 জুলাইত হাজিৰ হবলৈ চমন জাৰি কৰিছে। চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া গ্ৰুপ বিৰ এখন খেলত কাটাৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু হিমাচল প্ৰদেশৰ ধৰমশালাত ভাৰত আৰু আফগানিস্তানৰ মাজৰ 3খনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈকে 24 অভাৰ আৰু 4টা বলত 9টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কেইটিমান অসমীয়া গীত। প্ৰথমে শুনক ৰীতা বৰা অধিকাৰীৰ কণ্ঠত এই গীতটি। গীতৰ কথা প্ৰশান্ত কুমাৰ বৰদলৈৰ।

অনুষ্ঠানত সেয়া আছিল সোণা ৰাজখোৱা গীতৰ কথা ৰজনী হাজৰিকাৰ। এইবাৰো শুনক সোণা ৰাজখোৱাৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ।

অনুষ্ঠানত সেয়া আছিল পম্পী বৰা, গীতৰ কথা অনুৰাধা দাসৰ। শ্ৰোতাই ইমান পৰে কেইটিমান অসমীয়া গীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে এটি ঘোষণা। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা, সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত পৰ্টেল https.award.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটোলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ বাদ্য সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ সন্তুৰবাদন ৰাগ সোহিনী।

ইমান পৰে শ্ৰোতাই এনিশা চৌধুৰীৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে আজি 1 জুলাইৰ পৰা অসমত বিকশিত ভাৰত জি ৰামজি আঁচনি ৰূপায়ণত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে গ্ৰাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব দিয়া হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বছৰত 2000 কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে এতিয়া 125 দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা দিয়া হ'ব। ডঃ শৰ্মাই কয় যে এতিয়াৰে পৰা ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে 18 বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হলে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল'ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে চাহ জনজাতি আৰু অনুসূচিত জাতি জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে 6 মাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ 27 মাৰ্চ পৰ্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ'ব।
2: অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব।
1: মুখ্যমন্ত্ৰীয়ে কয় যে মন্ত্ৰীসভাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ বাবে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত লৈছে। গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্ৰকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে 6 জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। 21 দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 2026-27 বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আগ্ৰহৰ বাবে অঞ্চলটোৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আজি সন্ধিয়া গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত সংবাদ মাধ্যমৰ অভিৱৰ্তনত মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী মোদী 37 বাৰ অসমলৈ আহিছে। পূৰ্বে কোনো প্ৰধানমন্ত্ৰী ইমানবাৰ অসমলৈ অহা নাছিল বুলি তেওঁ কয়। শ্ৰীমোদীয়ে অসমৰ গামোচাক বিশ্ববাসীক চিনাকি কৰি দিয়া বুলিও তেওঁ মন্তব্য কৰে। তেওঁ ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্ৰকল্প আৰু পথ যোগাযোগৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পৰিকল্পনাৰ কথাও এই অনুষ্ঠানত সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে গুৱাহাটী তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। শিলিগুৰি শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে 4টা লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব। বাংলাদেশৰ সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেৱল অসমৰেই নহয় বাংলাদেশৰে সংযুক্ত দেশৰ আন ৰাজ্য আৰু সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিলেহে অবৈধ প্ৰব্ৰজনৰ সমস্যাটো সমাধান হ'ব বুলি জানিবলৈ দিয়ে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই আজি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোনো হিতাধিকাৰীয়ে যাতে কল্যাণকামী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায়। এই বৈঠকত নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, তিমৰীয়াৰ বিধায়ক ডঃ তপন দাস, জিলা আয়ুক্ত স্বপ্নিল পাল, যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলং জিলাক যক্ষ্মা মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত বোকাজান মহকুমাৰ অন্তৰ্গত চিলনিজান খকৰাজান বুনিয়াদী স্বাস্থ্য কেন্দ্ৰত 100 দিনীয়া যক্ষ্মামুক্ত অভিযানৰ আজি শুভাৰম্ভ কৰা হয়। স্থানীয় বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু বিশেষজ্ঞ চিকিৎসকসকলৰ উপস্থিতিত ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি পুষ্টিকৰ খাদ্যৰ টোপোলা আগবঢ়োৱা হয়। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত চলিত বছৰটোত এতিয়ালৈকে 442 জন লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে। যোৱা বছৰ জিলাখনত 1205 জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। মঙলদৈ ক্ৰীড়াসন্থাৰ উদ্যোগত সোণালী পাম্পস্থিত ধৰ্মনাৰায়ণ ষ্টেডিয়ামত আজিৰে পৰা 13 বছৰ অনূৰ্ধ আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি উদ্বোধনী খেলত নৰ্থ মঙলদৈ ক্লাবে চিৰুৱা সেউজী সংঘক 4 গ'লত পৰাজিত কৰে। আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ অসম সৌৰভ এলভিছ আলী হাজৰিকাসহ 4জন সাঁতোৰবিদে আৰৱ সাগৰত 15 দিনত দিনে নিশাই 1300 কিলোমিটাৰ সাঁতোৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত তেওঁ এই কথা ঘোষণা কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক শোভা ঘুৰটোৰ কণ্ঠত হোলী গীত।

ইমান পৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত 10 বজাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰাৰ সময় হ'ল। আজি মোৰ লগত নিয়ন্ত্ৰণ কক্ষত সহযোগ কৰিলে আশীষ মজুমদাৰ আৰু ৰোহিত দাসে, কাৰ্যকক্ষত সহযোগ কৰিলে কাবেৰী তালুকদাৰে। আজিৰ অনুষ্ঠান সামৰি মই পম্পী হাজৰিকাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।